0: ma nga ba la nan yi tong ji pa yin zhe wo ke la tong wu chun xie zhe zha me pa xie qi wi de si kang xi ge ta we em yang na de si ni kang xi ge ta we tong yang ma ti te chu xie ta we gu ge ni ge ta we tang de no tang da de ge xin ji de no xin ji yo tang de no kang ge tong xie song gu ge a tong song gu ge de na wo la kang zha so yo na ma nga ma la na yi tong ji kha yin chong wo ke la kang zha zhi rong ma zhi rong de si xi wa te na yi tong wu che jo zhi no yang na de si ni de de si ku na zhi no de da da yang ma ti te chu wei xie da wei xie bi zha zu yo na de na yi sheng ba ji bi de si chu wei xie da wei de 这车松的人呢，啊，这是古东地下哇，是古东东古呢，啊，这是个泥瓦东古呢，啊，这是个原的东古呢，啊，这是个县里东古呢，另外的呢，这是个县里东古个，这个东古个，苏州的县这个个，啊，苏州的县，对那县里东古呢，地大为那那也是把县别占据过啊的。 这是地错的事的，这是地错的事的，那他吃的嘛嘛的，那有的，那有那个，那有什么的？敌人在这地，没挖，他们吃这些别家有那的，那有一万几别的死了，没挖，他们的，这都是了，没挖的那过去了，就让过土子叫他，实质上让是，我吃上一个这个，那有一万几，一个弄个等个，那有一万几，二十个弄个等个，那有一万等，这里过来过个，这个人呢，他吃的呢，这是东的，说完的是弄地东的嘞，这是地东的说完的是弄，起码都，这是些强个些东西，啊，个个都弄，他们都过来了他呢。
1: 是哇个多嘛的，强拉嘎子那是哇个多嘛的么？沙拉嘎子那是哇个多嘛的么？哎，反正那样，格多的，沙嘎子那这个那啷个嘛？沙拉嘎子那这个那的，地切不得，但那干部员过的沙拉嘎、赤拉、肉子的，我说中国的那都没有，个的，干嘛个能那？干嘛个能那？ तमो यो खला गावा छला रोवा तते जो खागा न अगाशाशा खुरण रे खला गा न अगाशा न खाग तंग चते चते खाग चि खा मारे खा खाग चि मारे खाग चि सिवा खाग यंदे रे खाग निवा रे तिनु गत खला गा दे लाडा जो जे ता तो अगाइल खाय नता अगाशा अगाये खाग तंग यंदे एम खाग तंग छेछि गणो सि जको न र अलला गा न ति तो तो अलगा न अल लें जो गा वो नु ति रे अलला गा न अल गे नंग वो तो छिन रे त नखता ला सो खाग xixia ti la ga no tang, yo na ti xiawa xiopa la ga wa, ti yin ha ta ala la ga zi zira. Tika ta, dhasta la ga xiwi la da ya, dhasta la mi xiwi la da ni ga ri, shi ga namba gu chungwa yin da, yungu wetu, sada tang nga shi ni ga sunu gu, wetang tani kuwa lang na, dhasti tun ta so wa nda zi nu gu, 这顿地古瓦龙古兰古个的，是顿古的我把些人呢，啥啥子嘛都，啥啦啥子嘛都，加啦通子嘛都，加啦通子嘛嘞，而且加啦肉，这是那穷的人，古个的，吃啦肉的古古么，阿扎啦年子的古古么，阿扎或者整个松露个。 去年比第四，是那二十多个，加了年吧，但是去年比第四，哎呀，多个啥啥吧，但是这里有了的。去年比第四，二十多个加了年吧，那个加了的，拉着就好了。哦，对，加了年子那次呢，往往往结婚的年子那嘛嘞，往往往结婚的那个，他当真一个来年过日子呢嘞，他当真，他多大人？ 我年年个头年年到那到年下生日当日啊，我个到了年下生日，啊这个年下生日。
0: ཁྱི ཁ་ལ་སུན་དེ་ར་ཁ་སང་གམ་ཞིག་ཏེ་སྲ་ཤ་ཁ་ལ་སུན་དེ་ན་སུན་དེ་གན་དེ་ཤ་ཤ་མ་རེ་དེ་ཤ་སུ་རེ་དེ་ཡི་ལ་ཁ་རེ་དེ་ཤ་སུ་རེ་དེ་ཤ་ཡོན་མ་རེ་ཤ་པ་ཡོན་མ་རེ་ཏེ་ན་ན་ལེ་ཏེ་ཏེ་ཏེ་ཏེ་གི་གཡ་བ་ཏེ་གར་གོ་ན་ཏ་དེ་སྟ་ལ་མི་ན་དེ་སྟི་ཏོན་ཏ་སོ་ཨན་དེ་པ་ལ་མི་བ་ཏེ་ཨ་དེ་སྟ་ཐོ་པ་རེ་བ་ལ་
1: ཨ་དེ་སྟ་ཐོ་པ་རེ་བ་ལ་མི་ཏེ་ཏེ་ཏེ་ན་ཏ་མ་དེ་དེ་མོ་རེ་པ་དེ་སྟ་ཐོ་པ་རེ་མི་བ་ཏེ་ཡང་ཏེ་ཏ་ཏེན་ཤེ་ཅ་ཇ་སོ་ཡོ་ན་ཨ་ན་ཡི་ཨ་དམ་པ་ལ་འཇུ་པ་དེ་སྟ་ལ་ཏེན་དེ་སྟ་ལ་ཏེན་ཤེ་ཡ་ཏེན་ཀན་ན་ངོ་ཡི་བ་གུ་གཡ་ཀན་ངོ་ཡི་བ་མེན་ན་ནོ་རི་དོ་ཀ་ཏེན་བ་ཡང་གུ་ན་རེ་ཏེན་བ་ཡང་གུ་ mene vaya ta tatan de ngeste na zhtende lina ra ta tatan de ngeste na zhtende lila niwi na bre khiwa na vaya ta tatan de ngeste na zhtende tite ketan de ne ra vaya ta tatan de ngeste na zhtende gunu we jinten tere de jin na ha ten gu kuma tge ten ti chde ne na ha tan ha ji sa ge kwa ni ga le ku ta ne re ya ha ten chi sen de ga ti ma to chi ka sa shen cha sa ma zhu sen ti ka ni one Tatin she chua kualang tana haya chinyam da kuji chiga me kubo tatin chesin de xim ng chanka ge ngi zong yi do chata to ko la ga na na ji nu wa la ta ta ji sa ge kwa ni ga le gu gu ta ne ha da na ji nu kan da ta da na ji sa ge kwa ti to ga ta na na ji nu kan ji dan ji song re Tiga, ta hatem cheesan jenggu ke, terdekat ter hatem cheesan guno. Tiga ti, tante raya tatar tanda ngi tena jatenda. Dengan dia waya tatar tanda ngi tena jatenda. Tena, dustulah tanda jatato di tansh, tansha la kugu nere, tansha la kujem ada, tansha dustul, tansha dustuli luksan juku nere. Dikhe jatana. Tansha dars tsiga lukhsonara, tansha metsonara, tindiga namaara, nda sadaga nana de wara tatagtana nga tana zhigtana di jiwuka, di chichutana sumu nana yuni namani nangi nyondana, wameka ngonjira wameka, ngonjira waguga. Nda dars tsila ten tazna chirevra, dars amela teni, ta sotuwa nato ti kugu kea, amela teni, そうとはだしたらてんのあめらてんのことよ。よ、じゅたりすしゃびだよなごく。あだしてじゅつねりゃ。よなねにわじぴあだしてじゅたと。で、ちどるな。じじってる。じるじゅかじごなな。あめんごじごな。 뜨때 맹거 오지노 맹거 랑즈터 지노 뜨가다 니와 리스 샤와즈 지네 아 드스 제르데 뜨그 치티 맹지 치스 땅땅아 드노 돈테레 다타웨나 아 나이 니와 리스 샤와데 댄셰트 리샤 군우 켄데 리샤지 야 영 랑워샤 다르 랑시다 소 요나 Anayi ngāwa jīgpī dhṛṣṭu lī alāngvara shātāv alāngshī jāsū yonād gukā Ndi shāvī yuhtun shīcā jā yonād Anayi ngāwa jīgpī dhṛṣṭu lī alāngvara shātāv Ndi jāzhūnga ndhṛṣṭāv nāyī ngāwa hachipu Vajūnī nāyī dhṛṣṭāv tāngyā gukā gukā tukuru lūtā gukā Tetri itu guk, ah, giva tu lah yuk guk la, tetri itu guk. Yang jam tu tahu, jepre siawi ada yo na, nanti tuhan jupi, dusti jam tu di, dusti tila citer terdah ba, kualen je mara, cina dusti citer nu ngor guk, di nanti dusti jam tu di jam.